While listeners can apni ganga message kan ajeshe so my message puri dia se te likhi na pata se hello good morning dear RJ RG morning kunal ganjawala laka first gana tu moi bi pasan gana se huni pai kina bishi khushi pai se kina chandra timung sarai jan kabian long para likhi na pata se well thank you so much chandra apni likhi na pata dia karne আৰু ইয়াতে লিখি আছে গুড মৰ্ণিং আজে নমস্কাৰ লিচনাৰ্ছ আছে দুৰ্গেশ নগনপুৰী ৰাধেশ্যাম নগনপুৰী বন্দনা ভাৱনা বিন্দু গলু কুসুমবাই বাবু দিব্যাংশ সুৰেশ কুমাৰ দক্ষে সুৰেশ বৰ্মা ঋষভ কানক ভাৱনা বৰ্মা প্ৰেমলাল বৰ্মা নিকেশ ধৰ্মেন্দ্ৰ আৰু মমতাবাই বৰ্মা তেখেতে লিখি কিনে পঠাই আছে ৱেল থেংক ইউ চ' মাছ ফৰ ৰাইটিং এইটো নিচিনা আকৌ ইয়াতে Sapat Sringi Radio Listeners Group Tekhan Bili Kiyase Good Morning FM Tragakaban Family Kuyina Well Thank You So Much Another Message I Say Okay If You Fall In Love You Will Learn The Real Meaning Of Pain Not The Pain That Is Bleeding Outside But The One That Silently Destroys Your From The Inside Every Night Because Love Can Heal You Deeply Or Break You In Ways Never imagine. Hi RJ, it is our choice to let love hurt us or to heal us. Anyway, thank you for playing beautiful songs. Koina Loni from Kohima Tavil Gina Potase. Well, thank you so much, Loni, for writing. Ariate Akulikiase, good morning, RJ sir. Gun play Kuradu Moja se Kardom Koina Bali Patrava Shikari Rompar Baikon Monda Ramesh Patro Pobito Anjali. Mastery Sunali NTP Asik Lethe Koine Likhiya Se Well Thank You So Much Likhi Na Pata Idea Karne To Next Gana Ko Huni Bo Kunal Ganjawala Laka Wase Film Ase Pay Back Gid Likhiya Wase Kuku Prabhash Aro Music Diya Wase Vijay Narayan

0: 당구가 꾸다.
1: FM 드래그밴 뉴스 뮤직 앤 엔터테인먼트 FM 103 메가헤르츠.
2: 나마시카르 리스너스 이투 아카시바니 코히마 FM 드래그밴 103 메가헤르츠 메알랄 마키마누 아와스 카리크람데 디디부니 빌락 소프케 스와가데세 아지 아메칼라카 카리크람데 खास टॉपिक ते डिस्कशन करया हने बाबो आरो इतु टॉपिक असे द आइडल वुमन बाय मिसेस अकंतिला केकोन
3: दिदी बुनी बिला अजी अमन खान स्टूडियो स्टे जुरी असे खास मेहमान गेस्ट एग्जीक्यूटिव पास्टर मिसेस अकंतिला केकोन ऑफ फेथ हार्वेस्ट चर्च कोहिमा नागलेन परा जुन एकटा डेडिकेटेड मदर ऑफ टू चिल्ड्रन एंड रेनाउंड स्पिरिचुअल लीडर असे पास्टर अकंतिला केकोन एकटा स्पिरिचुअल लीडर असे इचा लगा जनरेशन पिरियडे साइले दो मैम लगा बिशी डंगर रोल असे नागलेन आरो देश आरो विदेश ते भल काम कुरिगिना मिखान माइकी मानु लगा नाम उचा इंस्पायर्ड कुरिगिना से लिसनर्स अजी अमिखान सब बिशी खुशी आर एक्साइटेड असे पास्टर अकंतिला लगोदे ताई लगा इंस्पायरिंग जर्नी मोफिसल आर एकटा आइडियल वुमन तो किनिगा होबले लागे इतु सब ऊपर इंटरव्यू दे बातचीत करिया हनिबो पास्टर अपने के स्वागत से अमिखान माइकी मानु कार्यक्रम दे
4: बिशी खुशी असे यदि अजी अपनी गालो दे आहिना इकिलो दे एकटा दुइटा কথা কবলে পারি আদ থ্যাংক ইউ ফর হ্যাভিং মি
3: আর বেশি ধন্যবাদ আছে আপনি কিমতি সময় আহিনা আমি হান লিসনার্স খান গে জ্ঞান বুদ্ধিলা কথা করলে নিয়া সময় ওলাই না আহাদু মহান বেশি খুশি আছে আর একবার আপনি গে থ্যাংক ইউ কই দিয়েছে ম্যাম ম্যাম আপনি গে সবসে পিলা মই হুদি বলে মন থাকি আদ আপনি লাগা বাড়ি দে আমি খান লিসনার্স খান গে জানাই দিম না আপনি কিনগা একটা ভাল স্পিরিচুয়াল লিডার হলে ইচ্ছা নইলে ইন্সপায়ার্ড করিবা হইছে আপনি
4: ইটু বেশি ডাঙর কোয়েশ্চন আছে স্পিৰিচুৱেল লিডাৰ এটা হ'বলৈ দিওঁ নিজৰ ভাৱনা পৰা কৰিব কিনা কৰা লগা নহয় হ'লেবি আমি এটা জৱান চুকুৰি থাকি টাইম দে আমি ঈশ্বৰকে মৰম কৰা এটা মাইকী থাকিছে ঈশ্বৰ মৰম পৰা আৰু মই লগা মন দি মই ঈশ্বৰ নিমিত্তে কিবা কৰিবলৈ মন ঈশ্বৰকে সেৱা কৰিবলৈ মন ঈশ্বৰকে তাই লগা নাম ডাঙৰ কৰিবলৈ মন ভাৱনা কৰা টাইম দে ঈশ্বৰ পৰা মইকে তাই লগা কাম কৰিবি কৈ কিনা মই 18 ইয়াৰ্ছ থকা টাইম দে ঈশ্বৰ পৰা মোকে মাতিছে আৰু এইটো দিন বাৰ লৈ কিনা মই লাষ্ট ষ্টাডি খান কৰি কিনা আহিছে থিয়লজি কলেজ দি বি যাইছে আৰু চাৰ্চ দে সেৱা কৰা শুৰু কৰিছে ছোটো বাৰ সেৱা কৰিছে হ'লে বি এনেই এইটো এতিয়াতো 20 সাল ওপৰ হৈছে ঈশ্বৰকে সেৱা কৰি কিনা এনেকুৱা হোৱাটো আস্তে আস্তে বাৰু ঈশ্বৰ পৰা এটা তাই লগা নাম নিমিতে এটা আৱাজ এটা হ'ব দি আছে আৰু স্পিৰিচুৱেল লিডাৰশ্বিপ এটা কৰিব দিয়া নিমিতে আমি ঈশ্বৰকে বেছি ধন্যবাদ দি আছে আৰু এইটোতো আমি নিমিতে নহয় এইটোতো ঈশ্বৰ নিমিতে আছে আৰু মানুহ খান নিমিতে আছে কোনো আমি বিশ্বাস আছে
3: আমি লাই দো জাৰ্ণি আৰু কেনে ইনস্পায়াৰ্ড হৈছে কেনে মন ইচ্ছা হৈছে এইটো মহান জানিবলৈ পাওঁ বেছি খুচি আছে মেম তো আজি এটা ভাল ডিছকাশ্যন লগতে আপুনি লগতে কানেক্ট কৰিলে আছে তো এটা আইডিয়েল ভাল মাইকী কেনেকুৱা হ'ব লাগে এইটো চবতে মান আজি বাতচিত কৰিলে আছে তো মেম এইটো টপিকতে মই আপুনি চবচে পহিলা সুধিবলৈ মন থাকি আৰু আপুনি লগা ভাৱনা দে এটা আইডিয়েল ভাল মাইকীটো কেনেকুৱা হ'বলৈ লাগে আৰু আইডিয়েল ভাল মাইকী লগা মতলবটো আপুনি নিমিতে কি আছে মেম
4: আইডিয়েল মাইকী তো আমি খান নাগামিজতে কৈ দিলে এটা ভাল মাইকী এটা নলবি এইটো মাইকীটো এক্সাম্পল এটা আয়া তাই নিচিনা হ'বলৈ মন দেই তাই কুৰিয়াটো ভাল আছে দেই এনেকুৱা মানুহ পৰা ক'বলৈ পাৰিয়া এটা তো ভাল মাইকী আইডিয়েল মাইকী আছে হ'লেবি এইটো হ'বলৈতো এটা নামহি নহয় এইটোতো আমি খান এটা বেছি ভিতৰ কথা বুজিব লাগে আমি খান মাইকী খান লগা ৰোল কি আছে আমি কোন আছে এটা মাইকী হোৱাটো এইটো আমি খান বুজিবলৈ লাগে বেছি ইম্পৰ্টেণ্ট আছে ঈশ্বৰ পৰা মতা আৰু মাইকী বনাইছে পহিলা কথাটো আপুনি কোন আছে এইটো জানিব লাগে আপুনি ঈশ্বৰ পৰা বনা দিয়া এটা মাইকী আছে আৰু ঈশ্বৰ লগা আপুনি লগা ৰোলটো একদম ডাঙৰ এটা ৰোল আছে মাইকী হোৱাটো ছোটো এটা নহয় হ'লেবি আপুনি এটা বাচ্চা আছে চুকুৰি এটা হৈ কিনা তাতে পৰা আস্তে পৰা ৱাইফ হৈ যায় না আমা হৈ যায় এইটো ৰোল খান চব বুজি কিনা এটা বুদ্ধিমান থকা মাইকী ৱাইজ মাইকী হোৱা লগা প্ৰুডেণ্ট ইংলিছ পৰা ক'ব ঠিক ভাবনা করি কিনা

0: FM Dragon Band.
1: 103 MHz.
0: News, music, and entertainment.
1: This is FM Dragon Band.
0: FM 103 MHz.
2: Good morning, listeners. It is Akashvani Kohima, FM Dragon Band 103 MHz. Real time traffic update. Ani DSC Kohima Town Laga. মনখোলাৰ পৰা লৈ কিনা পি এইচ কিউ জংচন তকলৈ এতিয়া নৰ্থ বাউণ্ড হ'লে মদিটোত আছে, ডেট ইজ নিশ্চয় জাগাখন, আৰু চাউথ বাউণ্ড যোনখন ওপৰ আহি আছে ইটোখন হ'লে লাইট আছে কোনে আপুনি এনেকৈ জনাই দি আছে। কিন্তু অল্টাৰনেট ৰুট আলাক ৰাস্তাত চলাবলৈ মন আছে কৰিলে অল্ড মিনিষ্টাৰ্ছ হিল টু জেল কলনি এইটো ৰাস্তাবি চলাব পাৰে। পি এইচ কিউ জংচন পাৰ লৈ কিনা মেজৰ জংচন তকলৈ এতিয়া নৰ্থ বাউণ্ড হ'লে মদিটোত আছে আৰু চাউথ বাউণ্ড হ'লে লাইট আছে। কিন্তু আলাক ৰাস্তা চলাবলৈ মন আছে কৰিলে পাৰামেডিকেল টু টি মডেল টু আই জি ইটো ৰাস্তা চলাব পাৰে, নহ'লে লেডি মাইলছ ৰোড ইটো ৰাস্তা চলাব পাৰে। টি চি পি গেট পাৰ লৈ কিনা ৰাজু পইণ্ট কৰিলে এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুয়োটা টিপি মদিৰেট আছে। কিন্তু আপুনি কাৰণ আলাক ৰাস্তা চলাবলৈ মন আছে কৰিলে টি চি পি গেট টু ৰাজু পইণ্ট চলাব পাৰে, নহ'লে বক্স কাটিং টু এন এইচ এ কে টু চেঞ্চেছ পইণ্ট চলাব পাৰে, নহ'লে ফুলবাৰী টু খচেজিয়ে গ্ৰাউণ্ড টু ৰাজু পইণ্ট এইটো ৰাস্তা চলাব পাৰে। ৰাজু পইণ্ট পাৰ লৈ কিনে চেঞ্চেছ পইণ্টক হ'লে এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুয়োটা টিভি মদিৰেট আছে। কিন্তু আলাক ৰাস্তাত চলাবলৈ মন আছে কৰিলে চেঞ্চেছ পইণ্ট টু এন এইচ এ কে ইটো ৰাস্তাত চলাব পাৰে। হাইস্কুল জংচন পাৰ লৈ কিনা চেঞ্চেছ পইণ্টক হ'লে এতিয়া নৰ্থ বাউণ্ড হ'লে মদিৰেট আছে আৰু চাউথ বাউণ্ড হ'লে লাইট আছে। কিন্তু আলাক ৰাস্তাত চলাবলৈ মন আছে কৰিলে বিলিগ্ৰাম ৰোড টু ডি বি এছ চলাব পাৰে, নহ'লে হাইস্কুল জংচন টু টি মডেল ৰোড ইটো ৰাস্তাত চলাব পাৰে। আৰু এন এইচ এ কে জংচন পাৰ লৈ কিনে চেঞ্চেছ পইণ্টক হ'লে এতিয়া নৰ্থ বাউণ্ড আৰু চাউথ বাউণ্ড দুয়োটা টিভি লাইট আছে, ট্ৰাফিকটো হালকা আছে। কিন্তু আলাক ৰাস্তাত চলাবলৈ মন আছে কৰিলে টি চি পি গেট টু ৰাজু পইণ্ট এইটো ৰাস্তাত চলাব পাৰে। এইটো থাকিছে এতিয়া কাৰণে ট্ৰাফিক আপডেট। আকৌ ট্ৰাফিক আপডেট আনি দিয়া হ'ব 12 বজিতে।
3: Those who build the nation with their hard work and pride, ESIC stands strong right by their side. In moments of joy or times of despair, ESIC is always there.
4: Since 1952, ESIC has grown into one of the strongest pillars of support for India's workforce. Nearly 40 million insured workers and over 150 million beneficiaries reaching every state, every family. Cashless medical care, wage support during illness and complete protection from maternity to unemployment.
3: With new labor codes, every worker can now rely on simpler, stronger and more modern social security, over 165 hospitals, seamless online services and a legacy built on trust.
4: ESIC, 75 years of standing by every worker, every single day.
5: ESIC, chinta se mukti.
0: FM Dragon Band.
1: 103 MHz.
0: News, music and entertainment.
1: This is FM Dragon Band.
0: FM 103 MHz.
2: গুড মৰ্ণিং ৱান্স এগেইন, এইটো আকাশবাণী কহিমা এফ এম ট্ৰাকপান 103 MHz পৰা আপুনি গান প্ৰগ্ৰাম দি থাকে শুনি আছে। আৰু এতিয়া শুনিয়া হ'ব হিন্দী ফিল্ম গান প্ৰগ্ৰাম এছ এম এছ ৰিকুৱেষ্ট, ডেট ইজ আপুনি পচন্দ গানা আপুনি গান লিখি কিনে পঠাই দিব, আপুনি গানা পচন্দিতা গানা গান তো মই ইয়াতে আপুনি গান কাৰণে বজাই দিব। চ' লিচনাৰ্ছ গান আৰ্য জেকব আপুনি সবকে ৱেলকাম কৰি আছে, স্বাগত কৰি আছে, নমস্তে আৰু চালাম কৰি জনাই দি আছে। তো আপুনি গান লিখিব পাৰে এইটো মেছেজটো, এইটো নম্বৰতে 9436805333 আৰু লিখিব কাৰণে ক'ড আছে এফ এম স্পেচ এইচ আৰু লিখি কিনে পঠাই তেন্তে ফিল্ম নাম ঠিক ঠাক লিখি না পঠাবি আৰু টাইটল অফ দ্য চং এইটো বি ঠিক ঠাক লিখি না পঠাই দিলে বেছি ভাল কৰি কিনে আপুনি এনেকৈ জনাই দি আছে। তো পহিলা মেছেজ একটা আহি যাইছে, এইটো পহিলা বাজাই দিয়া আছে রমেশ পাত্র, রুনু পাত্র এন্ড লাকি গোলাঘাট আসাম পৰা তেখান লিখি কিনা পঠাই আছে আৰু তেখান এইটো গানা ডেডিকেট কৰি দিয়া আছে অমল বসুমতারী, বাইকন মুন্ডা, বিমল বসুমতারী, দেবাশিষ হাজারিকা, শিকারী রংফার, চুবাকে জামের, রঘুবিলে মেথা, দুর্গেশ নাগনপুরী, যোগেন্দ্র রংপি, সোনালী এংটিপি, বীরেন হানসে, হান্দ্রিকা টিমুংপি, অঞ্জলি বসুমতারী, প্রেমিকা তেওয়া এন্ড অল এফ এম ফ্রেন্ডস কইনা লিখে আছে। ওয়েল থ্যাংক ইউ সো মাচ রমেশ পাত্র এন্ড ফ্যামিলি লিখি কিনা পঠাই দিয়ার কারণে। তো লিসনার্স গান এটা শুনব আপনাদের, আলকা ইয়াগনিক লাগাও আসতে ফিল্ম আছে রাস।

সময়ো হৈ আহিল। আজিৰ বোলনি ইমানতে সামৰিছোঁ। নমস্কাৰ। আইডৰ বোলনি।

0: FM Dragon Band.
1: 103
0: MHz. News, music, and entertainment.
1: FM Dragon Band.
0: FM 103 MHz.
2: Good evening, listeners. The traffic update at 4:30 p.m. If you're taking the route from Moncola to PHQ Junction and you're traveling towards Nagaland Civil Secretariat, the status of traffic is moderate, and the alternate route you can take is Old Ministers Hill to Jail Colony. And the status of traffic if you're traveling towards Pier Hill, the status of traffic is light. From PHQ Junction to Major Junction and from TCP to Rosa Point, the status of traffic is light, both at north and southbound respectively. From Rosa Point to Census Point, the status of traffic is light at northbound and it's moderate at southbound with the alternate route at Census Point to NHAK. From High School Junction to Census Point and from NHAK Junction to Census Point, the status of traffic is light both at north and southbound. That's the traffic update. Stay tuned for our Rural Connect.
3: Those who build the nation with their hard work and pride, ESIC stands strong right by their side. In moments of joy or times of despair, ESIC is always there.
4: Since 1952, ESIC has grown into one of the strongest pillars of support for India's workforce. Nearly 40 million insured workers and over 150 million beneficiaries reaching every state, every family. Cashless medical care, wage support during illness and complete protection from maternity to unemployment.
3: With new labor codes, every worker can now rely on simpler, stronger and more modern social security, over 165 hospitals, seamless online services and a legacy built on trust.
4: ESIC, 75 years of standing by every worker, every single day.
5: ESIC, chinta se mukti.
6: HIV low AIDS ta jure jin yek nyu taro zan ga shi ra jin
7: de mi apu bri brun lo HIV low AIDS prevention and control a jin yu ho zero zan hi le HIV won kala nyu de mi gan ji zan lo un ren ge nyu so bi
6: lo tho ta ge sha phi de mi ge shi lo se da lo tho ge cha cha nyu HIV jin ga de mi shi ra jin ge de ta ju hi ge len zum bi
7: ngu ge shi ra jin ne gan di ga zi me ten so lo ti le nu
6: Nagaland State AIDS Control Society le ge ta sha hi ge sa ron zi shi bi
3: Those who build the nation with their hard work and pride, ESIC stands strong right by their side. In moments of joy or times of despair, ESIC is always there.
4: Since 1952, ESIC has grown into one of the strongest pillars of support for India's workforce. Nearly 40 million insured workers and over 150 million beneficiaries reaching every state, every family. Cashless medical care, wage support during illness and complete protection from maternity to unemployment.
3: With new labor codes, every worker can now rely on simpler, stronger and more modern social security, over 165 hospitals, seamless online services and a legacy built on trust.
4: ESIC, 75 years of standing by every worker, every single day.
5: ESIC, chinta se mukti.
8: Itu Akashvani Kohima, ETA DS Rural Connect Program.
9: Aji ami khan logo Mr. Asan Kalamba P, District Horticulture Officer ki phiri lagahi gina ase. Kipiri district te kenika kurigina apni khan horticulture laga crops horticulture laga niche te ki ki jat jati aro kheti bila kore etu pore apni koi janai dibo etu kane bi ami khan bi khushi pa ase aro khali titu hen hoigena huni thaka manu khan bi etu hunigena jani buji lobo gogena bhavana kori ase kipiri district te tu ki ki kheti bari khan kori thake horti laga niche para
10: moi khan horticulture department do farmers khan motupuri laga department ase fruits vegetables aro phul khan aro mushroom etu khan sob moi khan department bra motupuri thake ki free do hoy tai do bishi dor de ase bishi remote de ase hole bi chai gina saile ki free di saman pe shi ola boli laga chaka ase mati do bishi bala ase aro thanda bi ase gorom bi ase etu karone tati vegetables fruits sob ola bo pare itu upoti amar nagalendi apple ola boli jaga doile ki free di ase ki free mati tu pisi phal ase to amagan farmers kan bra mun di na korile sub phal bra ola boli laga scope ase
9: ki free te apni han laga department bra fruits tenga phol sak sabji flower mane phul khan mushroom ami khan itu ke kumba manu tu lafu bi koi thage nori bi cheu bi koi thage itu khan kene ka kurigina rupibo aro
11: এইটোৰ পৰা কেনেকুৱা কৰি কিনা বস্তি মানুহখন বি টকা পইচা ৰাস্তা বনাব এইটো লগাখন কৰি কিনা মানুহে মদত দি থাকে। এতিয়া কোৱা নিচিনা ভেজিটেবল শাক চব্জি খানটো কেনেকুৱা খানহে কি ফেৰী ডিষ্ট্ৰিক্টে বেছি ওলাই থাকে আৰু ভাল হয়?
10: তাতে কপি খান, আলু খান, টমাটো এনে চব্জি চব ক'ব পাৰে, দোকান চব ভাল পৰা ওলাই।
11: আচ্ছা, চব ভাল পৰা ওলাই গ'লে বি আলাগ এটা ভাল থাকে, এইটো কি হয়?
10: এইটো কপি বেছি ভাল ওলায় আৰু আলু বি বেছি ভাল ওলাই থাকে। হ'লে বি মই তাতে এটা ক'বলৈ মন থকাটো তাই কাৰণ এইটো পিকা বুলি অলপ প্ৰব্লেম আছে, ট্ৰান্সপৰ্টেশ্যন প্ৰব্লেম, এইটো কাৰণে তাই কাৰণ বেছি নকৰাই আছে। নহ'লে এইটো তাই কাৰণ একো নাহিলে বি এনেই তাই নিজৰ ভাল পৰা ওলায়। হ'লে বি এইটো ওলাই কিনে মাৰ্কেট লৈ যায় না পিকা বুলিতো পইচাটো ট্ৰান্সপৰ্টেশ্যন দি বেছি ওলাই যায়, এইটো কাৰণে তাই কাৰণ মাৰ্কেট লৈ যায় না পিকা বুলি অলপ দিগদাৰ পায়, এইটো একটা। আৰু মই কাৰণ ডিপাৰ্টমেণ্ট পৰা এইটো ভেজিটেবল ছিডছ কাৰণ দি থাকে, ছামাৰ ট্ৰি লগা বুলি আৰু উইণ্টাৰ ট্ৰি লগা বুলি লগা। তো এভৰি ইয়েৰ পুষ্টি পুষ্টি ছিলেক্ট কৰি থাকে, কি পুষ্টি দি কি ভাল হ'ব এইটো চাই কিনা পুষ্টি পুষ্টি ছিলেক্ট কৰিব আৰু তাতে ছামাৰ ছিডছ আৰু উইণ্টাৰ ছিডছ এনেকুৱা দি থাকে। মই কাৰণ দিয়া ছিডছটো ঠিক লগাইছোঁ বুলি তাতে বেছি ওলা বুলি লগা স্কোপ আছে। হ'লে বি কোৱাৰ নিচিনা পিকা বুলি দিগদাৰ হোৱাৰ কাৰণে এইটোৱে আছে, নহ'লে এনেই তাই কাৰণ লগাইছে বুলি এনেই ভাল পৰা ওলায়। কি কি বুলিবি?
11: তো আপুনি বিজন খান বস্তি মানুহখানকে ভাগ কৰি দি থাকে, দাম দি না তাইখানকে কিনিবলৈ দে না, এনেই আপুনি মফত ফ্ৰী পৰা ভাগ কৰি দিয়ে?
10: মই কাৰণ এইটো ফ্ৰী পৰাই দি আছে, এইটো ডিপাৰ্টমেণ্ট পৰা ছিটছ দিয়াটো ভাল দাম লগা দিয়া আছে। হ'লে বি আমাৰ কাৰণ ফাৰ্মাৰ্চ কাম পৰাই ফ্ৰী পোৱাৰ কাৰণে তাই কাৰণ দাম লগা আছে, এইটো ভাৱনা নকৰে। আৰু এইটো বিজন বি এইটো কোৱালিটি ভাল হাইব্ৰিড খান দি থাকে।
11: যদি একটা মানুহটো তালগা খেতিৰ পৰা শাক চব্জি বেছি ভাল হয়, জিনিছ বেছি ভাল হয়, তো বিকাব মন হৈ কিনা দুখ পাই থাকিলে আপুনি খান এইটোতে বি মদত দিয়ে না নাদিয়ে?
10: ট্ৰান্সপৰ্টেশ্যন ছাবচাইডি কি কিটো মগান দি হ'লে বি এনেই এইটোতো ৰাস্তা লগা আছে, এইটোতো ৰাস্তাটো আলাগ ডিপাৰ্টমেণ্ট পৰা চাই থাকে। হ'লে বি মই কাৰণ ডিপাৰ্টমেণ্টটো বি হৰ্টি লিংক ৰোড এনেকুৱা আছে, এইটোৰ পৰা ক'ত জেগাতে ৰাস্তা নাই, খেতি জেগা ভাল আছে ওলাই থাকে বেছি, এইটো জেগা এনেকুৱা দিয়ে হৰ্টি লিংক ৰোড খুন্দি দিয়ে। আৰু কোৱা নিচিনা ৰাস্তা নাথাকিলে তাই কাম বি ওলাই দিবি কাম নাই, এইটো কাৰণে মেইনটো ৰাস্তা এইটো আছে।
11: আপুনি কোৱা নিচিনা হয়, আমি খান কি কি কৰিছে ক'লে বি গাড়ী ৰাস্তা যা আহা কৰিবলৈ নাপাৰিছে ক'লে লৈ আহা যাহা কৰা বস্তু এইটো বি দুখ পায়। তো আপুনি খান লিংক ৰোড খেতি খেতিতে খুন্দি কিনে মদত দি থাকে বস্তি খানতে, তো এইটো হিচাপতে মানুহখানকে পইচা টকাও বি মদত দিয়ে না, ৰাস্তা খুন্দিবলৈহে এইটোতে মদত দিয়ে না, পইচাটো কেনেকুৱা হিচাপ পৰা খৰচা কৰে লিংক ৰোড খুন্দিয়া সময়তে?
10: এইটোতো ৰাস্তা খুন্দিবলৈ লগা পইচাই দিয়ে, এইটোতো তাই কাৰণ পৰা খুন্দিব খুন্দাটো। আৰু ভেজিটেবলছ লগা ওপৰতে মই কাৰণ খালি ছিডছ দিয়া নহয় কিনা না, মই কাৰণ তাতে ট্ৰেইনিং বি লাগিলে দিব কেনেকুৱা লগাব কেনেকুৱা পালিব। আৰু এইটো ওপৰতে মই কাৰণ মূল নহ'লে বেমাৰ ভোক কাণ আহা দাম দি কি লগাব কি দাৱাই লগাব এইটো কাম বি চব শিকাই বি শিকাই দিব আৰু চামান বি দিব। আৰু এইটো চামানটো আজিকালিতো অৰ্গেনিক বেছি ইম্পৰ্টেঞ্চ দি আছে, এইটো কাৰণে ডিপাৰ্টমেণ্ট পৰা বি অৰ্গেনিক মূল আৰু দাৱাই বি অৰ্গেনিক লগাই দি দিয়ে।
11: বস্তি মানুহ বেছিতো অৰ্গেনিকটো কি মতলব আছে কি আছে বি নাজানা বি বেছি আছে, অৰ্গেনিক কৰিলে এইটো কি কৰি কি কি অৰ্গেনিক কৰি হ' এনেকুৱা কৈ কিনা সুধিয়া মানুহ বি থাকে, তো অৰ্গেনিকটো আচলতে কি কিহে অৰ্গেনিক কয়?
10: অৰ্গেনিক কৰিলে আমাৰ কাৰণ টাৱাই একো নিজলাই কিনা নিজৰ ওলাই দিয়ে। হ'লে বি এইটো টাৱাইটো অৰ্গেনিক মল বি হ'ব পাৰে, বেম্বি কম্পোষ্ট লগা মল বি হ'ব পাৰে, নহ'লে টাৱাই বি অৰ্গেনিক টাৱাই আছে প্লাণ্ট এক্সট্ৰেক্ট না এইটো কাৰণে জ্বলাব পাৰে। অৰ্গেনিক ক'বলৈতো এইটো এনেই ক'ব নাপাৰে, কেলে মানে এইটো চাৰ্টিফাইড হ'ব লাগে, এজেঞ্চি আছে তাই কাৰণ পৰা এইটো খেতিটো আহি কিনে চাই কিনে অৰ্গেনিক আছে এনেকুৱা চাৰ্টিফিকেট দিয়া পিছি দি আপুনি ওলাটো এইটো অৰ্গেনিক হ'ব। নহ'লে আমাৰ এতিয়া এনেই ওলা ধৰিলে এইটোতো নেচাৰেলি গ্ৰন ভেজিটেবলছ ফ্ৰুটছ ক'ব পাৰে, এইটো অৰ্গেনিক ক'ব নাপাৰে, চাৰ্টিফিকেশ্যন হোৱা নাই হ'লে এইটো অৰ্গেনিক আছে এনেকুৱা মানে পিকাব নাপাৰিব।
11: আচ্ছা, আপুনি কৈ দিয়া বি এইটো বেছি ভাল কথা। আমি খান বজাৰতে হ'লে বি কোনোবা মানুহটো বুঝি কেন না না বুঝি না আছে অর্গেনিক লগা আছে অর্গেনিক লগা আছে কিনা বিক্রি করে থাকে কিন্তু আপনি আজি কই দিয়াতো আমি খান বি বুঝি লৈছে মানে অর্গেনিক ফার্মিং অর্গেনিক লগা খেতি লগা আছে কোয়াতো আহি কেনা মানুষখানে সাই বিচার করে কিনা পরীক্ষা করার পছতে এটু অর্গেনিক আছে কই কিনা সাফা সাফি কই না দেয়াতো তো আমি খান এটু অর্গেনিক আছে কবলে না পারে
10: সার্টিফাই করিব তো উপরতে আপনি লগা কি উলাইছে এটু অর্গেনিক আছে ইনগা করে কিনা বিক্রি করব পারিব নহিলে ন্যাচারালি করন ভেজিটেবলস নহিলে ফ্রুট কব পারে
11: তো না দি কিনে নিজে উলা লাগা আছে একু দাবাই পানি নচলাই কিনা এটু কব পারে না আর কি ফ্রিতে খোলার সয়াবিনস আর মকই নহলে বি আলু এটু খান বি রুপিয়ে কয়ে আছে তো এটু খান তো কিনে আছে
10: কুলার আর মেস খান তো তাইখান লাগা ট্রেডিশনাল ক্রপস আছে তো এটু তো সব মানুষ এটু লাগাই আছে ভালভাবে উলাই আছে

0: উলিবি তাতে আমাগান ভাল হব কারণে আর নালিশ অলপ লাগে তাই কারণে কিনিগা করিলে আর বেশি ওলাবো নহলে কিনিগা করিলে মাটি খান মল খান বেয়া নহব নহলে পানির পর লুই নিচাব এনেকা লাগা অল্প সাইন্টিফিক নলেজ এটু অল্প তাতে তাই কারণে শিখাই দিলে আর বেশি ভালো বলে আছে কেলে মানে এটুতো তাই কান পহিলার ঘুরে কিনা অহা লাগা আছে এতিয়াবি ঘুরে আছে আর এতিয়াবি বেশি ডিমান্ড আছে এই তো তো এই কারণে তাতে অল্প আমার সাইন্টিফিক টেকনোলজি এই কারণে অল্প তাই কারণে শিখাই দিলে আর বেশি ভালো বলে আছে কুলার আর মুকাই এটুই নহে কিনা তাতে সয়াবিন আর গ্রাউন্ডনাট বাদাম এই কারণে বেশি ওলাই থাকে তাই কারণ এই পালা পালি পালি থাকে এই এই কারণে বি তাই কারণ মুকাই কুতুমা টাইম দিয়ে কুলার ওলাব কুলার কুতুমা টাইম দিয়ে এই সয়াবিন ওলাব এনেকা পালা পালি হওয়ার কারণে চাকা একটা দিয়ে তাই কারণ দুইটা তিনটা ক্রপস হওয়ার কারণে এই বি ভাল একটা
1: আচ্ছা মানে এক সালতে তখন একটা খেতে একটা জায়গা পড়া হে তিনটা চারটা জাতি আলাগ আলাগ বস্তু জিনিসবিল রুপি কিনা ওলাব পড়ে কোনো মানুষ কয়ে একটা জায়গাতে বেশি খেতে করেছে কইলে খেতে লাগা মাটি তো বিয়া হয়ে যায় কই তো এইটুতে আপনার ভাবনা কেন আছে
0: মই দেখা দিলে তাই কারণ একটা জায়গাতে টোসাল উপরে বি কাম করে আছে বাগান করে আছে আর মুকাই খান কি খান সব এমনি ভালোই ওলাই আছে তো এই তাই কারণ মুকাই লগত কুল্লার আর সয়াবিন এই কারণ হালিয়া কারণে মাটি তো ভাল হয় কেলে মানে কুল্লার আর সয়াবিন খান পড়া হাওয়া দি নাইট্রোজেন থাকা মহল থাকা এই তাই কারণ টানি কিনা মাটি দি হালি দি এই কারণে তাই কারণ এনেকা একেলগত করা তো আর বেশি সাল করবা তো একটা জায়গাতে এইটার বি হব কেলে মানে মাটি তো মহল নাহালি কিনা তাই কারণ এনে করে আছে হলে বি ভাল ভাল ওলাইছে এই কারণে মুকাই লগত এই কুলার আর সয়াবিন একেলগত করার কারণে এই ভাল ওলাইছে এনেকা মই তো চাই আছে আর ওই কুলার মুকাই খান তাই কারণ এই করা তো এডভান্টেজ একটা তো এইটো চকিলে বেশি দেরি রাখব পড়ে এই কারণে এই কি ফ্রি নিচি বেশি দৌড় দিয়ে থাকা কারণ সামান ভেজিটেবলস খান ফ্রুটস খান তো কবলে অল্প জলদিপিয়া হয়ে যায় হলে বি কুলার খান মেজ খান দিলে বেশি দেরি রাখব পড়ে এই কারণে বি এডভান্টেজ একটা আছে এই পানি
1: হসা আছে কেলে মানে আপনি কোয়া নিচিনা শাক সবজি এটা এটা খাবলে তাজা তাজা জিনিস খান তো বেশি দিন রাখবলে না পারে আর লইগেন বিক্রি করব বাহারে লই যাব কলি বি দেরি হওয়া রাস্তা ঠিক নোহাপড়া পুচি যায় বিয়া হয়ে যায় আর নিজে পুরা খাবলে না পারে কিনা থাকা খান বি পুষি যায় কিনা একু তাতে লাভ পা এটু না থাকে কিন্তু কোয়া নিচিনা সয়াবিনস খোলার আর মকই এই খান তো রুপিছে গেলে বুড়া হয়ে গেনা আর শুকাই গেনা বেশি দিন রাখবলে পারা এনেকা বি হয় আর খালি তিতুয়ে নহে গেনা আমি খান দিন ভাল হয়ে গেনা কেতিয়াবা বাহারে যাব পারা এনেকা সময়তে হলে বি দোসরা জায়গাতে বুকি কিনা লুজাই কিনা বিক্রি করব পারা এটু লাগা উপায় বি আছে খেতে বাড়ি করা সময়তে কোনা জায়গাতে তো পাহাড় থাকে কোনা জায়গাতে তো অল্প সমান থাকে নহলে বি কোনা জায়গাতে অল্প রাংখাং নিচিনা থাকে তো রুপিয়া লাগা সিস্টেম তো কেনা করে কিনা রুপিলে তেতিয়া ভাল হয়
0: এই মাটি আসল তো আমার মাটি সয়েল কনজারভেশন মাটি তো একবার পানিবার লুই যাই বলে বাপাস আই বলে নহে এই কারণে আমার পায়াটাক মাটি তো পানিরপা লুই নিচাবলি লাগা কাম করব লাগে এই কি কাম করব হলে এই টেরেসিং বনাব লাগে
1: আলি আলি বনাব
0: হয় হয় স্লোপ এনেকা থাকলে এই লাগা আক্রস দিনাহে এনেকা বনাব লাগে এনেকা হলে মাটি তো পানি কেড়ে লিবি ধাতি জমা করব করি না আমার কিমান সাল হলিবি আর ভাল ভালই করব পারব এই উপরতে মুকাই হলিবি ভেজিটেবলস হলিবি ফ্রুটস হলিবি কি কি হলিবি মাটি তো রাংখাঙি আছে আমার বেশিরভাগ তো তো কিনিয়া করে না মাটি তো সেভ করব এই লাগা করব লাগে কিন্তু মানে মই দেখা দিলে এই আমার তাতে পালি অল্প উইকনেস আছে মানুষ এই বেশিরভাগ নকরি মাটি তো পানি পড়া সাল সাল পড়া এনে লুই যাই থাকে প্রায় লুই যাওয়া ওয়াপাস নাইব এই কারণে কিনিয়া করে না মাটি সেভ করব প্রটেক্ট করব এই লাগা অল্প তাতে মন দি কিনা কাম করলে ভাল হব আর মই একটা কবলে মন থাকা তো মুকাই কুলারি নহে কিনা ইলাইচি ইলাইচি বি বেশি ভালো ওলাই আছে তাতে তো ইলাইচি বি ফার্মার্স খান বি মন দি কিনা বেশিরভাগ হালি আছে আর ভাল পড়াই ওলাই আছে হলে বি इलायची कुआ निशिना मुकाई कोला निशिना इलायची भी सकिल बेसि दी रख पारे और तई भी यू ट्रांसपोर्टेशन कारण प्रब्लेम ना यूर कि फ्री निशिना रिमोट प्लेस दिए यू इलायची भी मन दी किना पड़े भल आज कल मानी इलायची तो आम खा भी नाखा तो कि ओलप हुल बेसि हुल सब पिका बोली आज और यू पिका बोली प्रब्लेम एक ना इतना तक तो और कवा निचिना इतना पिका नपारे भी पिछित पिका बोली इन राखा चुकी चुहिले यू कारण इलायची भी फार्मार्स कारण मन दी किना पड़े इतना और भी मन दी किना पड़े मैं तो इनकारेज कर
1: नागलैंड कोई भी सब जगह भी अलग अलग माटी लगा टाइप तो सोइल तो अलग अलग थके कुमा तो बालू निचिना थके कुमा पथर बेसि थके कुमा तो गम गम निचिना थके एने की फिर लगा माटी तो किनका
0: माटी तो तन कला आरो ते अलग पाथर भी मिलाए निचिना इनका लगा माटी दिए कुलर खान मेज खान और इलायची तो हमें अलग ठंडा जगह भल आ तु खास भी लगे माटी तो अलग कला कला थके इने भी इनका लगा माटी तो बेसि आते जगह भल भल इलायची लगा बोली जगह दाती बोले इलायची लगा बोली तो इनकारेज कर चुमल कटि बोले भी नागे खाली नीचे अलग साफा कर और घास तो बेसि हुई अलग कटि दु इन लगा बोली आज तो घास भी थक और इलायची नीचे दी ऊल इनका हवा तो डबल लाभ खाली इलायची नुन घास पर भी आम खुरी खान कि कटि
1: आमी खान दूसरा खेती खान की कुरिले पूरा पूरी सफा करना घाम और गरम लगे ना दिले भल नु इलायची लगा खेती कुरीसे कोई तई लगा खेती से खुरी गाज भी रुपी किना यू लगा नीचे से इलायची रुपी बोले पारे कोई आसे तो कि फ्री लगा डिस्ट्रिक्टे इलायची तो कि तो रुपी आसे कि हिसाब से जा हेक्टर नी मानु कि रुपी जा
0: एग्जेक्ट तो कब नारे इलायची तो खाली मैं हर्ती टीपार दिया लगा नीना दूसरा टीपार भी दी थे और निचर पर भी एरेज कर लगे थके तो इतना इतना तो इन ओल इन डांगर कर कब नारे हम भी ओल कटि और क्या पिका यू टाइम दी मानुन कि काम कर डांगर काम कर इलायची तो इन तीन साल पर कटि थी लो इतना तो तक भी कटि तो थोड़ा सुर हो ऊल किना कौन पिका आई एक साल दु साल मजदूर और भी बेसि ऊल बोले लगा किना
1: किफ्री डिस्ट्रिक्टे के शक सब्जी रुपी जाए और कि कह दी कि आम खान शक सब्जी रुपियाते हम भी पुक बीमार भी लग जाए तो पुक बीमार यू खान लगे समय अर्गेनिक हमले कारण तो कि अपनी खान दिखे मत दी थके
0: मैं खान यू अर्गेनिक मोल दी थके नीम शिल और दवाई भी यू अर्गेनिक लगा दवाई प्लान एक्सट्रेक्ट यू खान दी थके तो यू खान दिल लगे भी आम गाँव निमित भी एक दिगदार ना और प्लांट्स तीपा कटि खान थोड़ा आम गांगे खाली भी आम यू एक दिगदार ना यू खान दिल गाँव निमित दिगदार दिया लगा दवाई खान नए तो यू खान दी थके मैं
1: आम खान इतना बेसि मानू भी दुकान पर दवाई पानी लगना खेती लगा और खेती शक सब्जी खान दे बीमार लगे यूते दवाई पानी एने बाजार पर किनिगेना ढालिया इतु खान तो बिया आसे मानु लगा गाँव भी बिया कुरी दे खाली तीतु हे नहयगेना हवा पानी सब भी बिया होय आरो आहा दिन कारणे मानु कारणे बेसि भय आसे कयगेना कय आसे तो इता आपुनी कोआ निसना अर्गेनिक लगा दवाई बिलाक गास पताल पारा हे बनायगेना पुक पुका बिलाक के मुरा बीमार बिलाक के मुरा बोले पारिया खेती के भाल होबोले दिबो कारणे चलाय थका मानु कारणे भी बिया नहय आरो आहा दिन दे आम खान लगा गाँव कारण भी भल हमले पारिया लगा बस्तु खान दी थका कारण बेसि भल आमार भावना ते मानु खान भी इतु बुझीगेना हे आको इतु चलाय जाबो कोगेना भावना करी आसे फुल खान भी हर्टिकल्चर लगा डिपार्टमेंट पर दी थके तो इतु डिस्ट्रिक्ट दे फुल खान भी किने का दी थके ताई खान रुपये ना नाय
0: फुल खान मोय खान इतु खोर खान बनाई दी फुल लगा खोर किले माने फुल तो पहाड़ दी करिले इतु तो पानी हवा कि फल पाली बोली तो खोर बनाय दी थके तो यू कौन इंटरेस्ट आसे तक एप्लीकेशन दी लगे मैं फल पाली बोली मन आसे तो मैं अपनी खान ला दीपा मुदब लगे आना यू दादी फार्मार्स लगा शेयर भी आसे তাইগান পয়সা বি অলপ দিব

0: FM 드래곤 밴. 뉴스, 뮤직, 엔터테인먼트. FM 드래곤 밴. FM 103 메가헤르츠.
1: Good evening, this is the traffic update at 5 p.m. The status of traffic on the route Moncada to BHQ Junction, from BHQ Junction to Major Junction, and from TCP to Raju Point, and from Raju Point to Census Point, High School Junction to Census Point, and from NHK Junction to Census Point. The status of traffic on all this route, both at north and southbound, is light at the moment. So that's the traffic update. Stay tuned for our Kaleidoscope. Today we'll be presenting to you Health and Family program on the topic oral care.
2: Those who build the nation with their hard work and pride. ESIC stands strong right by their side. In moments of joy or times of despair, ESIC is always there.
3: Since 1952, ESIC has grown into one of the strongest pillars of support for India's workforce. Nearly 40 million insured workers and over 150 million beneficiaries, reaching every state, every family. Cashless medical care, wage support during illness, and complete protection from maternity to unemployment.
2: With new labor codes, every worker can now rely on simpler, stronger, and more modern social security. Over 165 hospitals, seamless online services, and a legacy built on trust.
3: ESIC, 75 years of standing by every worker, every single day.
4: ESIC, 10,000 Mukti.
5: E2 Akashvani Kohima. Health and Family Welfare Program te aku sab manuke swagat kuridiya se. Aji Amarkan, Health and Family Welfare Program te Dr. N. Moa Jamir, kunihi Department of Health and Family Welfare te Joint Director aru National Oral Health Program te State Nodal Officer ase. Tar logot Oral Health tu kiniga tekbal kuribo lage itu laga opor te thejanyo aru akrinyo kire parahi interview lua program ekta hunibo pabo. Aji ami kan laga studio de ahi gine se Dr. N. Moa Jamir, kuni hi Health and Family Welfare Department de Joint Director and State Nodal Officer ase National Oral Health Program de. Bishi khushi ase Dr. apnar homoi pai gine ami kan la studio de ahi anime de. To sobse puila Dr. apni ge hudi bole mon tu oral health yani muk laga health itu do tekbal koru bole kiman dhorkari ase itu laga opote ami kan ge koi dibo.
6: Actually, amakan muk tu, amakan pati di ekta organ ase. Kintu manukan kita pi itu muk tu huli organ di sini nampak pi. Suku kau ni huli amakan murum kurgi na julai. Ting hat kau ni kipas ase. Kintu muk kau ni tu huli amakan ektem iman importance ni tiki na ase. Itu muk tu huli ektem tangol kit ni sini ase. Whole body kau ni. Jadi ini pula tin kiki ni kat empty huli kit tu whole pusti kau ni kit di tiktar huli mana. Itu sob tu ini beberapa attack kerana pasti manusia tidak tahu. Itu nisshna itu example ini itu thori kerana mukti huli itu kipa hui si tiktar hui si beli huli mana tad pura thori kerana kiki huli bina itu konsep tu tiktar ikta cakap di tiktar huli cie huli bi whole part itu tiktar rupa bulia sese khusyin apa bo pikha bo ini kan tiktar itu kan tu kini tu amakan pesisin mukarni tu huli kali tatiya sih guna papi kena takah itu cari tikina ahaselim tu idea tu ini jani puli tu mukti amakan millions of bacteria kena sih tadi species tu huli around 500 to 700 species tu ikta time dia ni kan taki puli parade tu itu kan tu mostly amakan sadi kena sih friendly kena sih kundo kundo bat huli amakan enemy apa sih tu muk tu sabab takahna ipli huli mana itu ini beberapa cal dia amakan chance loe aro within 20 minutes te ini multiply kurikina jade bacteria kan do ini ga jais blue hole itu tat kira pura khai lobo comes kan effect hoye na bleeding ahi jabo muk pura phiabi khunta bole pare aro ini ga bishi bishi kisim kisim bimari pura itu olai gina dikta hoye ase itu nimiti chi hole bi muk to safa kurina rakhi gina amakan itu ki murum kuri bole to bishi important nikta ase
5: aro amihan laga muk laga health itu oral health tu jodi amihan tekbal gune na rakile ta la risk factors kan tu kiki asna sir
6: itya kwani sina itu tu pc risk factors kan tu ase aro achigali aro research agena pc olai de ase to ini chutu moro start kuri bole kani to hole khira bura khai jabo আৰু মোক পুৰা ভিয়া খুন্ঠাই ওলাব আৰু এইটো হিচাপ পুৰাটো হ'লে এইটো আস্তে আস্তে আমাৰ কামছটো পিছি উইক হৈ কিনে তাতে থকা হাৰ্টিকান চুপটো খাই কিনে তাতো আস্তে আস্তে লুজ হৈ যাব আৰু তাতো এনেই তাকো দিগদাৰে থাকি কিনে এনেই ঘিৰি যাব এনেকুৱা বি হৈ যায় আছে আৰু এইটো ওপৰত হল পাতিটো পেচেণ্ট ইফেক্ট কৰি দে কেলে মানে তাত খা লগা তাতে থকা এইটো চাৰ্মছ কান্দো একচুৱেলি বেক্টেৰিয়াছ কান্দো এইটো কান্দো হ'লে পাতিটো চবতে ৰিলেটেড আছে এইটো নিমিত্তে ঠিক ঠাক নাচাই কিনে ৰাখিলে মানে কাৰ্ডিঅ'ভাস্কুলাৰ ডিজিজ কাৰণ হ'ব মানে হাৰ্ট ডিজিজ কাৰণ হৈ থাকে দেই কিন্তু কাৰ্ডিঅ'ডিছ বুলি এইটোখন বিষ হৈ থাকে আৰু অৰেল কেঞ্চাৰখন বিষ হৈ থাকে ডায়েবেটিছ আৰু ষ্ট্ৰকখন বিষ হৈ থাকে দেই মুখটো চাফা নাৰাখিলে মানে আৰু আজিকালিতো হ'লে এইটো স্পেচিয়েলি প্ৰেগনেণ্ট মাদাৰ্ছ কাৰণ কাৰণেতো হ'লে এইটো বি মুখটো ঠিক নাথাকিলে মানে বাচ্চা বি আণ্ড্ৰবিধ বি পাব পাৰে নহ'লে বি এনেই টাইম নোহোৱা গোটেই বাচ্চাটো এনেই চাই যাব পাৰে এইটো কাৰণ চব আৰু এইটোৱেই নহয় কিনে আজিকালি আৰু লাং ডিজিজ এটা আছে দেই এইটোতো হ'লে ক্ৰনিক অবষ্ট্ৰাকটিভ পালমোনাৰী ডিজিজ কয় এইটো বি এনেই মুখটো চাফা নাৰাখি কিনে আৰু তাৰ ট্ৰিটমেণ্টটো ঠিক নলৈ কিনে থাকিলে মানে এনেকুৱা হৈ যায় এইটো বডি চাইডে আছে কিন্তু ফিজিকেল চাইড পৰা ঝাৰি কিনে আমাক মাইণ্ড চেট লগা এটা এইটো মেণ্টেল লগা চাইডটো হ'লে মুখটো বিয়া খুন্দালি মানে মানুহ ওচৰতে যাবলৈ নাপাৰিব তাত নাথাকে কথা ক'বলৈ ইমান ফ্ৰী নহ'ব এনেকুৱা ল' ইষ্টিম আহি যায়তো না এইটো নিমিত্তে আমাৰ পাৰ্চনেলিটি ইমান এনেকুৱা ইফেক্ট কৰি কিনে যায় আৰু এইটো চব মিলাই কিনে আৰু বি এইটো ট্ৰিটমেণ্ট কৰিবলৈ হ'লে মানে তাত লগা ট্ৰিটমেণ্টটো বেছি আছেতো অলপ এক্সপেঞ্চিভ আছেতো চাৰ্ভাৰ বি এক্সপেঞ্চিভ আছে এইটো নিমিত্তে ইট ট্ৰেইনছ আৱাৰ ইকনমিক চেলছ তো এনেকুৱা এইটো ঠিক টাইমটি নিচা কিনে ৰাখিলে মানে এইটোখন চব টকটো আহি যায় পইলা ফৰ ফাদাৰ্ছ কাৰণ টাইমটো হ'লে তাকান এইটো ইম্পৰ্টেঞ্চ জানা নাই এইটো নিমিত্তে কি জানি লাইফ টিভি প্ৰাইচ নকৰা বি আহি কিনে থাকিব পাৰে কিন্তু তাকান লগাটো কেলে পাল থাকিছে বুলি হ'লে মই ভাৱনা হিচাপ পৰাটো হ'লে তাকান লগা টাইমটো হ'ব মানে ঠিক থাকিছে আজিকালি লোৱা নিচিনা আমাৰ কাৰণ এইটো ক'ত ক'ত পৰা আনি কিনে কি খায় সেইটো কাৰণটো নিনাই থকা নাই কি খাই আছে তাকানটো অল ৱৰ্ল্ড অৰ্গেনিক এইটো নিমিত্তে এনেকুৱা থাকিলে বি তাকানটো অলপটো ভাল থাকিছে দেই আজিকালিতো আমাৰ কাৰণ ক'ত পৰা কি আনি কিনে কি আছে নাজানে এইটো নিমিত্তে প্ৰাইচিংটো বেছি ইম্পৰ্টেণ্ট আছে তো প্ৰাইচ কৰা পৰাটো হ'লে আমাৰ কাৰণ ঘেৰা পৰা নাখাব একটাই এইটো আছে ঠিক প্ৰাইচ কৰি নাথাকিলে মানে আৰু কাম ডিজিজ পৰা এইটো তাতে পৰা আমাৰ কাৰণ বাচিব এইটো আৰু থাৰ্ডটো হ'লে মোক পূৰা বিয়া খুন্দাটো বি এইটো পৰা নোলাব আৰু আমাৰ কাৰণ এইটো তাতটো হ'লে লেয়াৰ লেয়াৰ কাৰণ আছে চবচে লেয়াৰ ইম্পৰ্টেণ্ট লেয়াৰ চবচে হাৰ্টেষ্ট ইন দ্য বডি এইটোতো এনামেল কৰি কিনে একটা আছে এইটো আমাৰ প্লেংগেট উৰি কিনে সোমোৱা নিচিনা তো এইটোতো যাই চিপিলি হ'লে মানে বেছি চেঞ্চিটিভ হৈ যায় তো প্ৰাইচটো ঠিক কৰি কিনে থাকি চিপিলি হ'লে এইটোতো এণ্টেক ঠিক ঠাক ৰাখিবলৈ পাৰিব আৰু অভাৰঅল দি হ'লে এইটো

0: Kilimani ekta program hoi jai shi duna edu nemi de kuno ba ene amga youth kan bi itu laka de employment opportunity bi pai shi etu no hai gina affordable treatment hoi shi goda goda outside de ekta treatment laka dam tu 10,000 hoi shi bli holi mane hospital di holi ahi gina same treatment to kali cost of the material aru etu bi ekta minimize kuri gina around 1,000-2,000 pura de aru in the meantime time bi kunoba ekdam far flung area te thakhan to hole etu treatment tu thari jaga tu na pa thaki je for example twin sang din na tu tar nearest to mok chong hole ti mabur dia hebo lagi do hole koi ma dia hebo lagi ite tu twin sang de rakhi dia se tu na tar karone time bi bisi tu na pilai tu thati treatment tu paya se tu na etu nisina etu program pura bisi amakan kauni lab tu bisi ani tisi এটা তো মানুষ তো তাত ইম্পর্টেন্ট বলে তো এটা অল্প তো জানি আছে আর মোক তো ইম্পর্টেন্ট বলে এটা তো রিয়েলাইজ হয়ে যাইছে পিলার নিচে না নহয় দে এটা তো আহি যায় আর ইন দ্য মেন টাইম কি কি লাগা কম্পিটিটিভ এক্সাম কি কি দে হলিবে এটু তাত তো টিকটাক মোক তো টিকটাক থাকিব লাগে এটু লাগা সার্টিফিকেট লাগে আজিকালি তো ইভেন ইন দ্য প্রাইভেট এস্টাব্লিশমেন্ট এটু নিমিত্তে এটা ইম্পর্টেন্ট তো এটা মানুষ রিয়েলাইজ হয়ে যাইছে আর সেকেন্ডলি এটা ট্রিটমেন্ট কাম বি নাপাহৰি বুলি থকা স্পেচিয়েলি দুখীয়া মানুহৰ কাৰণে এইটো নাপাহৰি বুলি থকাটো এতিয়াতো হস্পিটেল দি পাৰে এটাক এইটো লগা ট্ৰিটমেণ্ট ফেচিলিটিটো চব দি আছে এইটো নিমিত্তে তাক এফৰ্ড কৰি কিনে ট্ৰিটমেণ্টটো অলপটো পায় ইন দ্য মেইন টাইম এতিয়া ৰিচোৰ্চেছ কি হ'লে বি এইটো কনচেপ্টটো আৰু মোৰ নম্বৰ অফ পিপল কেলে মানে ইমান তাক কভাৰ কৰিবলৈ নাপাৰি কিনে থকা এইটো কনচেপ্টটো এতি আলাক আলাক চেণ্টাৰ দি এইটো কনচেপ্ট ইনষ্ট্ৰুমেণ্ট কাৰণ দি কিনে ইকুইপমেণ্টছ কাৰণ দি কিনে ট্ৰিটমেণ্ট ফেচিলিটি পাওঁতো বেশি মানুহ এইটো বি কভাৰ কৰিবলৈ পাৰে এইটো নিমিত্তে আমাক স্পেচিয়েলি ফৰ নাগালেণ্ড ষ্টেট হু ইজ ডিপেণ্ডেণ্ট অনলি ইন দ্য চেণ্ট্ৰেল এনেকুৱা থাকিলে বি আমাক বি এইটোৰ পৰা বেছি লাভটো পাই কিনে থাকি আছে
1: স্যার আপনি বেশি ভালবারা অরাল হেলথ কিনেগা কেয়ার কর লাগে লাগা উপরে বেশি ভালবার আমি খানকে কইছে আপনি লিসনার্স খানকে কোনোবা লাস্ট মেসেজ কবলে মন থাকিলিবি এইটু কলে বেশি খুশি হব
0: এইটো টেকনিক্যাল সাইড পুরা নহয় আমাক প্ৰেক্টিকেল পুৰা আমাৰ চব মানুহ পুৰা পুচি বুলি চাই পুৰা আমি এটা দুইটা কথা বুলি মন থকাটো হ'লে ৱৰ্ল্ড দে গ্ল'বেলি এইটো 3.5 মিলিয়ন পিপলটো একটা নহ'লে একটা মুখ লগা বেমাৰটো ওলাই থাকে দে আৰু তাত দি পাচাখান আৰু এইটো তাত এইটো পেৰুডুণ্ডাইটিছ বুলি কয় আমাৰ দম আৰু কেৰিয়াৰ্ছ খান বেছি খাই আছে কিন্তু একটা আলাৰ্মিং এটা বেয়া এনেই ৱৰ্ল্ড দিবি পাই কিন্তু এতিয়া আমাৰ কাণ্ট্ৰি দিবি এটলিষ্ট নাগালেণ্ড বি একটা দি প্ৰগ্ৰেছ কৰি আছে এইটো অৰাল কাৰেঞ্চিয়াৰতে তো চাৰ দিন নকৰিলি বি তাত এইটো প্ৰগ্ৰেছ কৰি আছে আমাৰ তো উইথিন লাষ্ট 5 ইয়াৰ্ছতে 440 কেচেছটো হ'লে আমাৰ টেটি কৰিবলৈ পাৰিছে আৰু তাতে এতিয়া আলাগ আলাগ ট্ৰিটমেণ্টটো লৈ যাইছে আনফৰ্চুনেটলি কোনোবাটো হ'লে মৰি যাইছে আৰু আমং দ্য কেঞ্চাৰ্ছ এইটো অৰাল কেঞ্চাৰ বি চবচে বিয়া একটা আছে কেলে মানে এইটো কেট বি আছেতো একো খাবলৈ নাপাৰিতো আৰু একদম পেইনফুল টেট আছে এইটো কনচেপ্টটো নেশ্যনেল টোবাকো কণ্ট্ৰল চাইড পৰা বি তাক বি এইটো ঠিকে আছে এইটো মানুহৰ পইলা আহে কিনা এইটো ডক্টৰৰ লগত এইটো টিটি কৰা নাই বুলি হ'লে মানে আমাকতো এইটো নাজানিবতো মানে লেক অফ এৱেৰনেছ এনেকুৱা এটা ক'ব না কিন্তু মানে পিক্ষা ষ্টাৰ্ট নকৰা তাক এনেইটো ট্ৰিটমেণ্টটো যাবলৈ মন নাই তো তো এতিয়া আমাৰ পপুলেশ্যন দি এনেই হিচাপ কৰি না আহে হিচাপ পৰাটো হ'লে কালি আৰাউণ্ড 12% অফ আৱাৰ পপুলেশ্যন সে এতিয়া নাগালেণ্ডে 19 লাখ নিচিনা পপুলেশ্যন আছে তাতে আৰু 12% নিচিনাই দে এইটো প্ৰাইভেট দি হ'লে বি গভৰ্ণমেণ্ট দিয়া হ'লে বি ইমানেই যায় দে বাকীটো হ'লে একদিন তাত বিঘা বুলিটোৱে ৰখি আছে নহ'লে গাঁও এটা ওলা বুলিটোৱে ৰখি আছে এনেকুৱা নহয় কিনা এইটো এনেই যায় কিনা ডক্টৰৰ লগত তুষাৰ চাহ বুলি দিয়ে মোক বি পইচা বুলি দিছে বুলি হ'লে এইটো বি একটা পাব এইটো এইটো বেছি লাভ হ'ব এইটো তাত লগা বেমাৰ লগাটো আলাক আলাক কিছুমটো আলাক আলাক আছে কিন্তু এইটোতো হ'লে ইয়াতে মই কোৱা হিচাপ পৰাটো হ'লে এইটো জাৰি কিনা ডক্টৰৰ লগত যাই কিনা ঘটি কিনা কি বেমাৰ আছে এইটো ধৰি কিনা ট্ৰিটমেণ্ট কৰাই বেছি ভাল হ'ব তো ইয়াতে একটা ফৰ্মুলা একটা আছে দে এইটো ফৰ্মুলাটো হ'লে 2 2 2 এইটো তিনিটা আছে তাতে ইজিলি ৰিমেম্বাৰ কৰিবলৈ এইটো না তো ব্ৰাছটো ধুইবাৰ কৰিব ফাৰ্ষ্ট 2টো আছে তো এইটো আফটাৰ এভৰি প্ৰিন্সিপল মেল মানে আমাৰ এতিয়া নাগা মানুহ কাৰণে এইটো হ'লে মৰ্ণিং দি পাত খাই কিনা কৰিব আৰু ৰাতি দিবি পাত খাই কিনা কৰিব আৰু বেছিভাগ মই দেখি কিনা আহা হিচাপ পৰাটো হ'লে এতিয়া কোৱাৰ নিচিনা মৰ্ণিং দি উঠিয়াৰ লগে লগে ব্ৰাছ কৰি এইটো ইমান লাভ নেথাকা একটা হৈ যায় কেলে মানে ৰাতি দি ব্ৰাছ হৈ না সোমালে মানে চাপনা দি বেছি বেছি খাই কিনা ফেৰাই দিবি তাতে মোক এনেই মহিলা হ'বলৈ নাইতো না এইটো নিমিত্তে পাত চাত খাই কিনা অফিচ দিনে যা আকৌ নহ'লে বা school dinner jan amagan kam dinner jago de brush wina jaisili two times in a day every principal meal and got to really to tadi first two do it was a second two do was a 2 minutes to only brush kori bolage kini mane amagan brush kora to tare tare brush wina kono ba je problem ne ya kori na to brush kora to ekdam lab na takai ta hoi jai eto nimiti minimum 2 minutes to brush kori bolage toothbrush to ene man morom lakili bi din muina nisinai julai li phalase নহলে মানে কোনোবা পিছে মরম লাগে না প্রম নিচিনাই জ্বলাই থাকে তাতে পুরা তো তাতে খাটি লয় এইটো এনেকা খাটি কিনা এতে ঠিকঠাক হয় এইটো নিমিত্তে আজিকালিতো পিছে ভাই আছে এইটো নিমিত্তে আৰু পাৰি এটা হাৰ্ডটো নলবি এনে চফ্ট আৰু মিডিয়াম চফ্ট কান্ট লৈ কিনা জ্বলাইছে বুলি হ'লে মানে তাতো এনে এনেইটো নাখাটিব আৰু থাৰ্ডলি আনাডাৰ টুটো হ'লে এনে প্ৰাইভেট ক্লিনিক দিয়ে যায় কিনা নহয় এইটো হস্পিটেল দি হ'লে বি ক'ত ক'ত জেগা দি হ'লে বি এক চাল দি দুই পাৰ্ট হ'লে হস্পিটেল দিয়ে যায় কিনা এইটো ডেণ্টেল চাৰ্জনৰ লগত মই লগা তাতটো কেনেকুৱা আছে এনেকৈ দেখাই দিছে বুলি হ'লে মানে কি কি বেছি বেমাৰ পৰা তো আমাৰ কাৰণে এইটো এইটো বি বাচিবলৈ পাৰিব এইটো চিম্পল পৰা মই এইটো লিচনাৰ্ছখন লগত এইটো বি পাহৰি কিনা থাকে বুলি এটা জানাই দিবলৈ মন আছে
1: আজি আমাৰ খান হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ প্ৰগ্ৰামটি ডক্টৰ এন মোৱাজামিৰ কিনিহি ডিপাৰ্টমেণ্ট অফ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰটি জইণ্ট ডাইৰেক্টৰ আৰু নেশ্যনেল অৰেল হেল্থ প্ৰগ্ৰাম ডে ষ্টেট নডেল অফিচাৰ আছে তাৰ লগত অৰেল হেল্থ টুকিনিগা টেকবাল কৰিব লাগে ইটো লগা ওপৰতে থেজানিঅ আৰু আখৰিনিঅ কিৰে পৰা ইণ্টাৰভিউ লোৱা প্ৰগ্ৰাম এটা শুনিব পাইছে আজি কাৰণে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ প্ৰগ্ৰাম ইমানতে চেছ কৰি দি আছে
2: Welcome to Tracker Band.

0: চব মানুহ ধ্যান দিব। এইচ আই ভি এণ্ড এইডছ প্ৰিভেনশ্যন এণ্ড কণ্ট্ৰল এক্ট 2017টো এইচ আই ভি লাগি কিনে থকা আৰু ইটোৰ পৰা এফেক্ট হৈ কিনে থকা মানুহ সুৰক্ষাৰ কাৰণে আছে।
1: ইটো এক্ট দ্বাৰা এটা মানুহ লগা এইচ আই ভি ষ্টেটাছ কাৰণে তাইকে এমপ্লয়মেণ্ট, এডুকেশ্যন, হেল্থ কেয়াৰ নহ'লেবি অলপ পাব্লিক চাৰ্ভিচেছ খান্দে ডিস্ক্ৰিমিনেশ্যন কৰিয়াটো উঠাই দিয়ে।
0: আহিবি, আমি এখন চব একটা দুনিয়া বনাই ল'ব যোনটোতে ষ্টিগমা নাথাকিব।
1: এইটো জানকাৰী দি আছে

ৱেল মাই ডিয়াৰ ফ্ৰেণ্ডছ, আপুনি এখন চাকাৰ ফিল্ম ৰ গীত শুনি থাকিছে আৰু ইয়াতে আমি খেল নাগাল দিছনা দুৰ্গেশ নাকানপুৰী, ৰাধিশ্যাম নাকানপুৰী, বন্দনা ভাৱনা বিন্দু কুল্লু কুসুমবাই, বাবু দিব্যান, সুৰজ কুমাৰ ডাকছে, সুৰজ ভৰ্মা, ঋষভ খানাক, ভাৱনা ভৰ্মা, প্ৰেমলাল ভৰ্মা, নিকেশ ধৰ্মেন্দ্ৰ আৰু মমতা পাই ভৰ্মা, তাইখন চবি কেনে শুনি কিনে এনজয় কৰি আছে। অল দিছ গোল্ড শুক্ৰিয়া দিলছে কৈ কিনে লিখি না পতাই দিয়ে আছে, থেংক ইউ চ' মাছ। সুৰ ৰেডিঅ' লিছনাৰ্ছ গ্ৰুপ ৰাবি কেনে শুনি কিনে এনজয় কৰি আছে লিখি দিয়ে আছে, থেংক ইউ চ' মাছ। সাগৰ গিনাৰে গীত প্লে কৰি দিয়াৰ কাৰণে দুৰ্গেশ, বন্দনা আৰু বাবু দিব্যাংশ নাকানপুৰীৰ পৰা বেছি খুচি বাহ জনাই দি আছে। তো মাই ডিয়াৰ ফ্ৰেণ্ডছ, মুভিং অন টু দ্য নেক্সট ট্ৰেক, আমি খান আৰু বি এটা চিম্পল হলে বি এটা ডিপ ইমোশনেল সং আমি খান শুনি হ'ব। জগজিৎ সিং আৰু চিত্ৰা সিং অৱস্থে, ফিল্ম আছে সাত সাত।

আমি খান লাগাল দিছিলো দুর্গেশ পৰা কৈ আছে। আজি তাইতো এফ এম ট্ৰাকবান মেৰে জান হে লেকিন এফ এম ট্ৰাকবান বাৰ ফোন নাহি লাগতা জি কৈ কিনে তাই এবাৰ লিখিনা পতাই দি আছে। দুর্গেশ জি মই সদায় কোৱা নিচিনা কেতিয়াবাতো হ'লে নাপাব পাৰে, হ'লেও ইটছ অ'কে, উই নো দেট ইউ আৰ টিউনিং ইন টু আৰ প্ৰগ্ৰাম, থেংক ইউ চ' মাছ। নিমাৰি বয় আৰু নিমাৰি গাৰ্ল গ্ৰাম জসৱাদী পৰা বিগ চালাম জনাই দি আছে আৰু পুৰণা গানা বেছি ভাল লাগি আছে, বাজাই থাকিবি কৈ কিনা লিখিনা পতাই দি আছে। থেংক ইউ চ' মাছ নাকমিষ্ট, ইমান ভাল ভাল লিখি দিছে। আৰু দুর্গেশ পৰা নেক্সট চংটো হ'লে দাইলগা লিষ্টনাৰ ফ্ৰেণ্ড শিকাৰী ৰংফাৰ সুৰজ কুমাৰ ডাকছে আৰু তাইখনৰ ফেমিলি খান লগতে ডেডিকেট কৰি দিবি কৈ আছে, মই ডেডিকেট কৰি দি আছে। তো মাই ডিয়াৰ ফ্ৰেণ্ডছ, উই উইল লিচন টু আ ষ্টাইলিছ আৰ ডি পাৰমান লগা কম্পজিশ্যন, আমি খান শুনি হ'ব। লিৰিক্স দিছে আনন্দ পাক্সি, গাই আছে আশা বসলি, ফিল্ম আছে ঈশান, শুনি কিনে এনজয় কৰিবি। একটা এইটিছ লগা গ্লেমাৰাছ আৰু মডাৰ্ণ চাউণ্ড।

আমি খালাগা লিখিছো দুর্গেশ নাকানপুরীৰ পৰা। গুড নাইট শায়েৰি এটা লিখি নপতাই দি আছে আৰু ইয়াতে কৈ আছে, হে মুন ডিম ইয়ৰ লাইট, হেল্ল' উইণ্ড ব্ৰিজ ছফ্ট ইন, হে ফ্লাৱাৰ ব্লছম শ্ল'লি, হেল্ল' আৰ্থ স্পিন জেণ্টলি বিকজ মাই ফ্ৰেণ্ড ইজ গোয়িং টু শ্লীপ আপ কে।